0: अरे रे दा चिकना छि कोरी सोंचु बई ना चुको ता कोरी चंगटा ना चुको नमो लेका थमा तेली नै
1: थमा नि रिबो
0: दता लु छमस ग जिन जें दंस ग
1: तंद माछला दादी ता लुचे ग खाकन थाया
0: ओ लु चें गोर सोंस ग
1: हां ता के छि जेर जी जेर ग ता तेरो मस्तान दस ग फोन ना ता म रे रे जिन ग रंग खरगें जी ना कोरी क सांग जान द रंग रंग ग थापोनी उली लखतरा ता वी ता खे ज ज ना तेरो मस्ता ग मा सु को से के सांग दु सोनी छ जियो ख जी ना रंग नि गो जो जु ग खरगे सांग दो त ता से ज ग जी ना उन को ग न गा जो गो ना सार गिन चार गिन नि जो गो ना रा ओ तो स्की तिंग इश खसे था मरी वी जो ग ना इन ना खरगे खर से गिन जो ना रे सांग सांग न मरी ग ता नि तो रंग चरा कोरी रा ता न कोर न जो गो ना रा सा जु सी तिंग इश रा कर नि तो रंग न दे इटली री री तां दे सा ग तो ना का नि हे सा ग तो ना का नि सो सा ग तो ना पी न ग जो जु ग खरगे जे ना छत तो मुज ग तो नो के
0: रे रे रे रे रे चेने रंग सा नि ग खोरिन द चंगटाई ते तंग हन ते नि ना नि माज ग व छ सा मुज ग जग तंग सम नो
1: जग तंग ग तंग सा ता छ जग ओ के सा जी ना रा तंग सा दो क्वा तंगो करगे वजिले नारा कोंखि तलोई दाव को थंगाज गना फोगज करिन जोगना जे जे गज करिन जोगनारा जिगे सुमे बलनि रा करगेन जे ना कानि जुक्ता उनांगन जुकोनी करगेन जे ना जिगे तमु जुकोज ग खिसि जकतो
0: रे रे रे रे साग साग साग तंगतनी दो अब्जा तंग हंगा दो नुगा जेटेन सुगो नुगा नंग क ति कम द तंगतनी ना नि छला क्वाटन छिसनी
1: क्वाटन छे क्वाटन छे
0: मथत सानी ग मंचुन दुगन द नेथे द तंग खर्चु ग ना ख्वानजुर फेजे तोंजु ता छेन कम सोंचु ग ने थला खरि तंग बापा इचु नि ना गंजों सेना लिन छेन जिंग थी रिवा तंग मोंदे यन पोता
1: पोता
0: या क्वाटन छे ने कब देमो
1: या ने कु देमो
2: Лофтен Гермельги, Чечев Шуче, Си Цзиньпинг, Цзэптмо Мангви, Капшук Сэм, Дэн Тэртуоти. Батун Чэмби, Чэцхуранлэг Дангарб Чэнги, Дякб Шугунни Нзэгчин Чэби, Цорнунги Ли Эрзум.
0: Зашан Сири Санкранжи, Дэна Шуни, Наци Паил, Юшуни Томби, Дякб Рэмбаг Бзэнди Хэшгаргни, Юшу Тарджи Тичинчи на Арджинзамба. Again, Tawal Kalamadan Shinra, Kunga Nap Chandizi. Way? Way? Oh, Gan Tawal Kankanza?
3: Oh, Kankazan Kankazan.
0: Tomani Nachi, Tongan, Jondun Yantin Kang, Worka, Lontinji, Ganjon Shalan Lintanla, Tikrtan Japchunano, Quatinchi, sir.
3: Oh, Lasso Lasso.
0: Teni, Chi Tarta Lintanla Yanjimbi, Jashin Yankanamla, Cheran, Moto Shinaro.
3: Oh, Lasso Lasso. Na nda yin ha ten na o yushu ka yushu zang patong chong patik dewa gzu gu na tanda shayang zire.
0: Adi?
3: Tani nga nda yin ha ten na toyang nung ni xeo ni zu gu na lo niya xe nung ziri so la re.
0: Adi?
3: Tani jaka rambu gzu gu na taji gu jomzi nung ni xeo ni nyo lo songi ziri so la re. Mata shenchi gu rambu nung ni xeo ni zu gu na nyanto ji gu lo ni xeo zi tanda re. Yoshu taji choba gu nung ni monso nung zu gu na chunga nung zu gu na taji lo taji. Menda pelo tajia, ta kage palo, ta ike pelo, chesa chek teni hoce ne, ta tende chesa ne zogun, ta nga lo ta kabanda re, chole re, lo danchi, tenso re.
0: Chela chungi na, mati kongo, yishu sacha ge ni na, ta tarjig zi na chukwa, tarzil zi na chukwa, li ngi tila ni na, shawa mambu li karsang teran ni na, ta yishu tarjig di shinga, jakao rinba ge, jingzamba, limo ina jiryo kamo. Tena, tangyueshik gini aranga pasa paik, khtarjik tichin na chuk, tatsin randari na chuk, ndamu ngi thani matatena khiri churan bapai chu, ndi ngi thani aranyila na chosam kandayo.
3: Nganda yu hatin kumtaan tangya zire, teni tangya gini pachaa ni zogun tento, ta jashi mumu monsulu zogun, tajik zogun, ndo rani zogun, teni zogun, jaa chimbozi, te teso ni gusomba nga, teni ta nani talo zogun tanga, ton jaka zogun, siji chimindime yapu nga, teni zogun koka tanga teni zogun, tam bepa teji yae.
0: Tena chechi ina jimbre na zatun nangu nugu temu gina lhoma katsuyo.
3: Nganda yu hatena lhoma zogone, chiya zog zogone lhoma saunsao yore. Teni zogone tsaande jigo lhoma talo nangin zogone tanda sanchi so ngata yore.
0: Kasan taran yushu tarji tichin chamo re, yapo re?
3: Yapo re, yapo re. Ngato yuril zogone semo yapo tse, yapo re eska. Teni zogone maungpal zogone, chimin demig zogone yapo yondao re liga rewa.
0: Ya
2: Улуфтын гермэлгий чэшив шүүжэ Шиджинпингэн зэптмэ мангвий хабшүгсэм дэн тэрдвуады. Батлэн чэнби жэцгур анлэгэ дангарб жэнгэ дякэб шүгунгэ нзэгчэн жэби цорнунгэ лээр зомби.
4: Арэ, нзашэн сэви санклэнжи. Варнэни, ngathe chonnab sorge worge rongchong khil na kormo tongchir ndchi ngo khong dewa ga dewi tang tpu shu chi ta hi dawa la kha par ge la khongge na jendzi
5: oi
0: oi
5: oi
0: ndchi koma dewa ga dewi tang tpu shu chi ta hi dawa la khang kham za
5: o khang kham za
0: thuma na chi khang jo shyan la insa la tkhar tang jap chu nang no kwadin chi shi
5: ya
0: a ta ta lo yin na zhongguo guanchan tang zhe ni lōb jā tāng ngā lōng bā tāng lōngi chān gō chōngā pā ngō tsaṅ dī lō tāngrib chān jī lāngkā lā shūk bē yī na chī yī ngā ngā kā lō shik rē mō
5: rē mō
0: rī chī ngō khōng dīwā tā wū sōng jī na chī chū shūb chī ngī sī yī na pēp nyōng nō gā ngā mō bē yī na dīwā shik rē chē rā yī na tār tā dīwā ngā gā dīwī tāng tā pū shūb chī rē tē na chī chū shūb chī gā sōng wā tōng tā lāng dā tāng yī mā wū yī rī chī ngō khōng gā pē jī na chūk gā sā nī mā wū mā chūk gā dēs chī gā tōng tā yī na chē rāng chī kār sā tā rāng na xiā wā chī gā lī gā yō chī gā bā shī gā yō nī gā tā nī chī tsā mā kāp tā zgā nō tī zī chī na
5: yā, tā rāng nī dā na chōng sō gā chī pū shū jī yīn nī mā yō wā jūg lī mā chū chōng sō tāng yāng gā gīng kār chē bā tāng tē nī kō rī kū sōng jab lā tōng jī chī bā chōng sō gā yat jī dā pā jī yōng wā dī gā xiā wā lā rāng gā sēm kār chē bā māng sōk tā mā lā rāng gā sēm tā kī nā dē chī gā tsō wā tā lā chūgui gā mō lāng dī
0: tā rī chī ngō kōng dī wān dē yī nā chī chū chū chī pā nī tā tī wā tī nā lō chīng kōr sōng zā mō
5: zī zī zī mō rū
0: lō mū chī gā rāng kāng dē chē tsō wē yī nā bā shchūng gā tīm dī zī nā chūk gā kā sāng tā rāng yī nā chī chū dī wā gā mō wā māng chūk gā chā nyam gā yōng gō tī kāng dā rī
5: chā nyam gā yōng gō dā nā sīm chā gē tōng tsam rē wu chō chōng sō dā nā tā wā gā bā gō dā mō chā gā
2: Улуфтын гермэлгий чэшив шүүжэ Шиджинпингэн зэптмэ мангвий хабшүгсэм дэн тэрдвуады. Батлэн чэнби жэцгур анлэгэ дангарб жэнгэ дякэб шүгунгэ нзэгчэн жэби цорнунгэ лээр зомби.
4: Зашан цэвэй санкалэнжи, дэна шүнэ нга цэ пайл цопшэнгэ тумбэй нэна гулу гумма дэвагэ дэвэ тангтэпу шүчэ сонум цэптэн нэна кэлэма дэнси нэна кунгэй на чэнджэзгий.
0: 喂?
6: 喂?
0: 오, 수치, 손님 채팅 초 데모이나?
6: 오, 데모잉, 데모잉, 데모.
0: 데모, 데모, 토마리나, 치, 강종, 셀랑랜스나, 특자, 얍주리, 노, 과든, 치시니.
6: 야, 야, 야.
0: 첼라, 손지나? 아, 접성 어리 롱총 클 경차 중 군우 고마 디와가 디비 당도 부수지레 최초 디와인이나 최초 수지다 니스이나 패명노가 너무 디와리 테나 동국 공단 당선이 로업자 당하는데 난극 같이건데 안소이나 디럽 살아왔다 아 정초 살이 랑칸데니기나 아라니 타인식뱅이 테니 아 디비 당도 부수지식뱅이 테니 디와니 마운 덴조니 테나 마트테 나치킨 베파세시오 니 테니 치참아 카다지나
6: 올소 기긴 야야 Rē, tā tānā rāngi njī nā tāngā yuān zhigī nū, tāni njī nā tā dēwā gā tāng zhibu shū chī zhigī nū, chān tāni njī nā tā dēwā gā jīv shūk gā pēngir gā lā kāndē njī nā, tā sāmblū zhigā dhamu zhigō gā, tā tā lū njī nā, tūng gō guñchān tāng dā kār gī zhigī dā lī lūb gā rā rā ngā ngūr nū gā lū rī, tā dēwā rā mbā gā mēng tsukun dī tsō wā rā yung bāb gā lā kāndā nī njī nā tā njī dō chēmbū shūng nā rī, ngā chū dēwā rā sūn jī nā yāng tīgā mūsik gā dēwā ata kuna gitung sha kunu chachu chuchi injina ni sa deo na rishi ba hita li injina mung chok ka kargi san chowa ra pamjur ka la khan di injina thakr chen bo nang nu a ta injina ng chu dewan so jina yang chachu chuchi ka zung ge injina ng chu di la tam bur zung ni da li injina ta jima ka la khan injina yang man that ta injina shigli thon chi ka la kha ina chok ka ta mung chok chuan da jer ji yong ju tan di injina mantı tıkhıb jeydeli yana ata şavanda yuqaz gidip du tamug ata charger dınbay o kösi ju tamug re
0: re re re re re tachır çeçu diva gıyına çıgı manjın zıhtayına çukkı şu gınçı tani yana angun tan adırna yana çıgı namsa lagu civahtavi yana jertuk çembo şun yok kımu dena karsan tena yana diva nanga mama mançuk yana çukkı janşu sarvaga lamkandı dayuk yana peci gı cımdiyim dırgı yana taram maçukunu matıttı yana dili lhıkta gı lamka yagpo şıkı çoğu gona bapa yi çoğu çıgı çoğusum gın yata yana çukkı ana kıçu gı riva gın yata yana taram yana çizizu yok kı
6: yonu gwar mangzim da ingina ta jelgram thondga tang ju ge andin banda se ge ta tqo yok ta khoi je ge jana agjun ju kashara yong da lingina ra nyamli khang nyamli nyamdrup ke shawan da li gonu yingna rang dewa nang na yonu go thondzi ran da ingina talma tini da li se ji ta shir tung ra da dgi ju ge andin bande ingina khiche ge ta na yong dewa kni tni shana ta nagjun ina chok ge di shuk andin ba yonu dar ka ingina ji sing ida li ingina da chang gun di ingina yang lam kha ge ge tin ju ge cha ze ta yoni ma chi ge ji re ta da lu ta ge ingina ng chi ingina yang ta tung dalim ge lam kha da ni chung sha chung ju ra da dgi ju ge di ingina kom khana nu injina tasma pinju guni ani sattamu re
0: re re re chening ina dewa ga mo mo chundar ka ga khanjur pheji ga lam khande na chama khrisha ke kore la si ti anchane injina ta chechu dewa na ta wo chungjina ta chu ngombu namjin de ga injina chenkam so chu ga ni go ne na chu ga ndar ka yo chechu chu ani si na zrishwa phe no go ska te na khong ga na ni si injina yo ndi ka chena jala su kwa ma so da re la si te na dewa na ga mo mo chundar ka ga chenkam so chu ga ndi khi na chu ga ndi ga lo na chu ga dilakani nan jitu chambuz chungwe ayoka
6: are re girgin tata yonre mo ma chana jitu chepo chungre ta ngonchin ni ngchu ingina ta girgin gi chekum tarin song hombu nilung sa ga ta ndogli dewa shigli dewa si girin da moinre ta sa chu chu chin ingina song hombu drama yong da li ta khoi song chu nda ka chin rang jin ni nda ingina rang ga ni ta ra chi go nu ti gi chi song i go nu song chu i go nu ka cha ta shen de shan nu ji ma ingina yang ta ngchu мнон тугына чукка а тас жумра девайна чукка ян курик сунчук кала канди хынани далингина тан курик хтантайнуна чуккун курик сунчугуна чукку мна атанды кидали куригинда жежи чел гатын тиги юнур тей юну тултани мнсук кутонин жедук чуммо самсегина да чесуп шучугинге нахсунгунур дин куригинда инамна сунчугуйгунун курик сунчуби етингна дагзулы ингина кырги а мнсуккун цоанды атенсаньяну а намуг сунчуланы ути далингина та мнсуга ян кыргин дишугунинде чи чепочи Markel tanglang gi injina an khori ge tangta i kunri khori ge songchu bi kunri tumg ni sati
0: kwadin chi jingtar chela dewa nang ga aja chi wi ma ma chu changma ge na chawi da tang i zhongguo guanchan tang zheni luob jia tang na kunu nang ge ti kub ne gen chi na jitin shu nu shkan de rang sim ni shi na dunu jingti na symptom zi na chu ko riwa tang mondan zi ga tong zi shi na
6: ᱨᱮ ᱞᱚᱠᱥᱚ ᱜᱤᱨᱜᱮᱱ ᱛᱟᱛᱮᱭᱱᱟ ᱛᱚᱪᱷᱤ ᱛᱟᱛᱩᱝᱜᱩ ᱠᱚᱱᱴᱮᱱ ᱛᱟᱝᱛᱤ ᱞᱚᱝ ᱠᱨᱚ ᱡᱟᱨᱟᱨ ᱱᱟ ᱞᱚᱱᱩᱜ ᱫᱚᱫᱚᱠᱚᱱᱫᱮ ᱤᱧᱡᱤᱱᱟ ᱛᱟ ᱢᱟᱢᱩᱝ ᱢᱟᱝ ᱪᱚᱣᱟ ᱤᱧᱡᱤᱱᱟ ᱫᱮᱪᱤᱠᱤᱱ ᱥᱚᱣᱟ ᱭᱚᱱᱩ ᱫᱚᱫᱚᱠᱚᱱᱫᱮ ᱤᱧᱡᱤᱱᱟ ᱭᱟᱝ ᱪᱟᱪᱷᱤ ᱵᱩᱥᱩᱪᱤ ᱛᱟᱠᱣᱟᱨᱤᱱ ᱪᱮᱥᱮᱜᱚᱱᱩ ᱠᱚᱱᱴᱮᱱ ᱛᱟᱝᱟ ᱠᱚᱣᱟᱨᱤᱱ ᱪᱮᱥᱮᱜᱚᱱᱩ ᱟᱡᱤᱢᱟ ᱭᱟᱝ ᱠᱚᱱᱴᱮᱱ ᱛᱟᱝᱜ ᱱᱩᱨᱪᱩᱞ ᱭᱮᱞᱟᱡᱩᱝ ᱤᱛᱟᱞᱤ ᱠᱚᱱᱴᱮᱱ ᱛᱟᱝᱜ ᱡᱤᱛᱮ ᱫᱟᱞᱤ ᱤᱧᱡᱤᱱᱟ ᱥᱚᱣᱟᱱᱫᱮ ᱤᱧᱡᱤᱱᱟ ᱢᱟᱱᱛᱷᱟᱛ
4: अरे जासंग से विसंग करेंगे वांडनी आचे पाइल मालूनी थोंबी जयों कंचो हुलक्षिन वांडी जामचू न कलमारांची नगा कुंगे न चंद्रजी
0: वे
7: वे
0: ओ वांडी जामचू चो देमाइना ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ
4: अरे नजाशंग सिवी संकलनजी तेनान जिगंतर गाछि फाइल छोलोनि थोंबी अजयों एचो हिलगचिन कोमचुक सेरंगा खापर देला खोंगेना जेंडी
0: ओए
7: ओए
0: ओ अक कोमचुक सेरंग छो देमोयना
7: देमोयन दोंदबा देमोयन
0: अ देमो देमो छोंन जांडुग यानथिन खों वर्के लोंथिन ग गंजो सेलंग लेनथना तिकटा जापचुरि नो क्वाटिन छिसने छि जाचि न्यान खनामला छेरंगिल ngोटों दोर दिजगिना
7: ओया तंगा इंजिना पिने मोंजों समदु टोंदर ज्यासा देवी देम कोंचो थेराय आ तालु लुंगा छंगा नि न तारंगे तंग नासी दली लुचो कि नमो लुंगो
0: तांगिन सिगे नो ने थंदनी न ती तारती वारते नि न छे शवा सु न छजले नि आ
7: तंगा रंगी ता चेंकम सिली न्याम दी खं नमो दिनेर नि ता न्याम दी खं इंजिना नंग दना